0: ডেভেলপমেণ্ট পাৰ্টনাৰ্ছখন লগা মজুত গীতে উদ্ঘাটন কৰি দিছিলে। এইটো ইভেণ্টে কথা কৈ দিয়াতে ডিচিৰ পৰা মন লগা ডাঙৰ উন্নতি ক্ষমতাকে জনাই দিছিলে আৰু এইটো ডিষ্ট্ৰিক্ট লগা ইনক্লুচিভ ছাষ্টেইনেবল আৰু হলিষ্টিক উন্নতিৰ নিমিত্তে বেলেগ বেলেগ চৰকাৰী স্কিমছ জোৰাই দিবলৈ লগীয়া জৰুৰত ওপৰতে জোৰ দিছিলে। তেওঁৰ পৰা আশা কৰিছে কি এইটো নতুন অফিচ পৰা ষ্টেক হোল্ডাৰ্ছ মাজতে তালমেলকে আৰু বি ভাল বনাই দিব আৰু উন্নতি কামবিলাক লাগু কৰি দিয়াকে মজবুত বনাই দিব। ডেপুটি জেনেৰেল মেনেজাৰ নাবাৰ্ড অ' পি মুংলাং পৰা ৰুৰেল লাইভলিহুড মজবুত বনাই দিবলৈ ইনফ্ৰাষ্ট্ৰাকচাৰ লগা উন্নতি আৰু ক্ৰেডিট ফ্ল'কে এটা আচল ডেভেলপমেণ্ট ফাইনেন্সিয়েল ইনষ্টিটিউট বনাই দিবলৈ তিয়খান লগা কমিটমেণ্ট থাকিয়া ৱাপছ জনাই দিছিলে। সরোজনী দামোদরন ফাউন্ডেশন পৰা বিদ্যাধন স্কলারশিপ প্রোগ্রাম কারণে নাগালেন্ড লগা স্টুডেন্টস খান পৰা এপ্লিকেশনস আমন্ত্রিত কৰি দিয়েছে। এইটো সালতে 75% লগতে 10th পাশ করা ইয়া ডিসএবিলিটিস থাকা স্টুডেন্টস হইলে 60% হাসিল করা স্টুডেন্টস খান পৰা এপ্লাই কৰি দিবলৈ পাৰিব। সিলেক্ট কৰি দিয়া স্টুডেন্টস খান পৰা ক্লাস 11 আৰু 12 কারণে সালতে 10,000 টকা রকম পাব যেতিয়া ডিগ্রি লেভেলতে কোর্স হিসাবতে সালতে 25,000 পৰা 75,000 টাক পাবলৈ পাৰিব। এপ্লিকেশ্যনছবিলাকে জুলাই মহিনা 31 তাৰিখ তাক www.vidyadhan.org অনলাইন জমা কৰি দিবলৈ পাৰিব। ষ্টুডেণ্টছ খান পৰা আৰু আগে জানকাৰীৰ কাৰণে ফোন নম্বৰ 8068335000 আৰু 9663517131 ইয়া ইমেইল আইডি vidyadhan.nagaland@sfoundationindia.com তে সম্পৰ্ক কৰিবলৈ পাৰিব। চৰকাৰী স্কুলছ পৰা থাকিয়া ইণ্ডিজিনিয়াছ নাগা ষ্টুডেণ্টছ কাৰণে এইটো প্ৰগ্ৰাম লাগু কৰি দিবলৈ কাৰণে এইটো চাল লগা চুৰুফিলে এইটো ফাউণ্ডেশ্যন পৰা নাগালেণ্ড চৰকাৰৰ লগতে এটা MOU চহী কৰিছিলে। আৰু স্পৰ্টছতে যোৱাকালি লগা ডাঙৰ সফলতাৰ লগতে ইণ্ডিয়াৰ পৰা ইণ্টাৰনেশ্যনেল ষ্টেজতে বেছি ভাল কৰি দিয়া জাৰি থাকি আছে। ফুটবলতে ইণ্ডিয়াৰ পৰা বাংলাদেশকে 3-1 পৰা হাৰাই দিছে আৰু 6th SAFF Women's Championship 2026 টাইটল জিতি লৈছে। হকীতে মেন্স টীম পৰা জাপানকে ফাইনেলতে 4-1 পৰা হাৰাই দি কিনা আণ্ডাৰ 18 এছিয়া কাপ 3ৰা বাৰ জিতি লৈছে। ইণ্ডিয়ান উইমেন্ছ টীম পৰা ছাউথ কোৰিয়াকে 3-0 পৰা হাৰাই দি কিনা ব্ৰঞ্জ জিতি লৈছিলে। চেছতে 19 উমৰ লগা সবিতা শ্ৰী ভাস্কৰ পৰা 2026 উইমেন্ছ এছিয়ান ইণ্ডিভিজুৱেল চেছ চেম্পিয়নশ্বিপ জিতিছে। একে সময়তে গ্ৰেণ্ড মাষ্টাৰ আৰ প্ৰজ্ঞানন্দন পৰা নৰৱে চেছ টাইটল জিতি কিনা পহিলা ইণ্ডিয়ান হিচাপতে ইতিহাস বনাই দিছে। এইটো লগতে আজি ভুজৰ লগা নাগামিজ খবৰ দিয়া চুৰি চেছ কৰি আছে। শুনি থাকিবি চাম লগা নাগামিজ খবৰ 7:25 আনি দিব। আপনি খান চব লগা দিন ভাল হ'ব বুলি আশা কৰি আছে।
1: গুড মৰ্ণিং, দিছ ইজ আকাশবাণী কোহিমা, দ্য মৰ্ণিং নিউজ ৰেড বাই কেথলেনো। Domestic cooking gas LPG price has been raised by 29 rupees per cylinder, marking the second increase in 3 months. The price of a 14.2 kg LPG cylinder in Delhi will rise to 942 rupees from 913 rupees with effect from June 7, according to industry sources. The increase follows a 60 rupees per cylinder hike on March 7 as state-owned fuel retailers continue to grapple with elevated global energy costs. The National Testing Agency, NTA, has refuted claims circulating on social media and messaging platforms regarding an alleged leak, advanced access or sale of the NEET UG 2026 re-examination question paper. In a social media post yesterday, the agency said that such content is the work of organized cheating rackets that prey on the anxiety of students and their families. The agency asserted that the integrity of the examination process remains fully intact and that all necessary safeguards are in place to ensure a fair and secure examination for candidates. NTA has advised candidates and parents not to engage with, pay, or forward any such message and not to fall prey to fraudulent solicitations. External Affairs Minister Dr. S. Jaishankar has said that India and Nepal collaborate closely to maintain security along their long and uniquely open border. He said this during a meeting with his Nepalese counterpart.

ৱেল মাই ডিয়াৰ ফ্ৰেণ্ডছ, আপুনি এখন জপি গানা শুনি কিনে এনজয় কৰি থাকিব বুলি মই পূৰা উমেদ কৰি আছে। ইয়াতে আমি এখন নেক্সট দুইটা গীত আমি এখন শুনি হ'ব লতা মংগেশকাৰ লগা অৱস্থা বেক টু বেক। এতিয়া দি আছে একটা ইউনো সুইট ৰোমেণ্টিক মেলডি হুইচ ইনস্পায়াৰ্ছ এণ্ড হুইচ কণ্টিনিউ টু চাৰ্ম লিচনাৰ্ছ জেনেৰেশ্যন আফটাৰ জেনেৰেশ্যন। আৰ ডি বৰ্মন হি মিউজিক দিছে, লিৰিক্স দিছে মাশৰু চুলতানপুৰি, ফিল্ম আছে বাহাৰ কে সপনে। আৰু এইটো পিছতে আপুনি এখন শুনি হ'ব বাৰাক ফিল্ম ৰা লতা মংগেশকাৰ অৱস্থেহে। একটা মিউজিক দিছে সালিল চৌধুৰী, লিৰিক্স শৈলেন্দ্ৰ। তো মাই ডিয়াৰ ফ্ৰেণ্ডছ, দুইটা গীত তো শুনি কিনা এনজয় কৰিবি।

ৱেল মাই ডিয়াৰ ফ্ৰেণ্ডছ, গানা শুনি কিনা এনজয় কৰি থাকিব। বেলেগ মই পৰা উমেদ কৰি আছে, ইয়াতে টাইম বি পুঞ্জি যাই আছে। তো আমি কানি এটা লাষ্ট গানা শুনি কিনা এইটো প্ৰগ্ৰাম শেষ কৰি দিয়া হ'ব। আৰু ইয়াতে আমি কানি লাষ্ট গানা এইটো শুনিব, কবি কবি 1976 ফিল্মৰ এটা ফিলচফিকেল চং। আৰু এইটো গীতে আমি খান গাই এটা লেচন শিকাই দি থাকি আছে। আৰু এইটো কি আছে ক'লে, আমি খান মানে আমি খান লগা আৰ্থলি মানে জীৱন দহলে আৰ্থলি লাইফ দহলে কেতিয়া হলিবি আমি খান চাই যাব, হলিবি আমি খান লগা কাম মানে আমি খান লগা কি ভাল কাম থাকি আছে তখন তো সতাই থাকিব আৰু মানুহ আনি ইয়াত কৰি থাকিব কোৱা লগা একদম। আমি খান এইটো গীত শুনি হ'ব আৰু এইটো গীত পৰা আমি খান চবকেই ইনস্পায়াৰ কৰি দিবলৈ কাৰণে আপুনি খান এতিয়া কোন কোন লিচনাৰ্ছ খান টিউন ইন কৰি কিনে আছে আপুনি খান চব কিবি কৈ দি আছে মোক গেছ লগা অৱস্থাতে আমি খান শুনি হ'ব। মিউজিক দিছে খাইয়াম, লিৰিক্স চাহিয়া, শুনি কিনা এনজয় কৰিবি মাই ডিয়াৰ ফ্ৰেণ্ডছ।

প্ৰগ্ৰামত এতিয়া শুনিব টু ষ্টেজ ফিল্মৰা আৰু জিত সিং আৰু চিন্ময় শ্ৰীপাদা অৱস্থা মিউজিক দিছে শংকৰী শানৰ লয় লিৰিক্স অমিতাভ ভট্টাচাৰ্য মাই ডিয়াৰ ফ্ৰেণ্ডছ দিছ সং জেণ্টল মেলোডি পাৰফেক্টলি ৰিফ্লেক্টছ দি ইমোশ্যনেল জাৰ্ণি অফ দ্য লিড কেৰেক্টাৰ্ছ শুনি কিনা এনজয় কৰিবি সমটাইমছ লাভ ডাজন্ট নীড গ্ৰেণ্ড জেষ্টাৰ্ছ এ চিম্পল মেলোডি কেন ছে ইট অল

হাৰ্ভেষ্টিং এইটোতো হ'লেতো আমি খান মেচিন খান লৈ কিনে মোখান হাৰ্ভেষ্ট কৰি থাকি যাই কিনে যোন জেগাতে লেবাৰ লগা কষ্ট এইটো বেছি উচা আছে ওটো জেগাখন দিয়েতো মেচিন বা হাৰ্ভেষ্ট কৰিবলৈ ওলাই যায় কিন্তু মোহান মেচিন বা টেঙা ফুল খান চিঙি থাকিয়া লগা সময়তে তাহানকে ডেমেজ কৰি দিয়া জখম কৰি দিয়া এইটো লা চান্স বেছি হৈ যায় পিচ বিনচ এইটো সান্দু হ'লেতো ফ্ৰিজ কৰি কিনে বিক্ৰী কৰে পিচেছ এইটো সান্দু হ'লেতো টিনা দাপা সান্দে ঢালি কিনে বিকায় আৰু গ্ৰেপছ এইটো সান্দু হ'লেতো ৱাইন মেকিং ৱাইন বনা লা সময়তে মোখান চলাই থাকে আৰু মেচিন বা হাৰ্ভেষ্ট কৰা এইটোতো হ'লেতো যাই কিনে নহ'লে বি পিঁয়াজ মাটি ভিতৰতে থাকিয়া এইটো সান হাৰ্ভেষ্ট কৰিলে নিমিতে চলাই থাকে কিন্তু মেচিন বা হাৰ্ভেষ্ট কৰা এইটোতো হ'লেতো ক্ৰপকে ডেমেজ কৰি দিয়া এইটো বেছি হৈ থাকে এইটো বা মোখান বেছিভাগটো হ'লেতো পিকিং পল নহ'লে বি কাটাৰ লগা মেচিন যাই কিনে টেঙা ফুল খান উঞ্চাতে জেগা থাকিয়া আভোকাডোছ নিচিনা এইটো সান ছিঙিবলৈ নিমিতে কাটাৰ মেচিন এইটো সান সি চলাবলৈ লাগে ভাইব্ৰেটিং ডিগাৰ এইটো সানটো হ'লেতো ৰুটে ওলা টিউবাৰ্ছ খান আৰু ৰিজমছ এইটো সান চলাবলৈ লাগে আৰু যাই কিনে এপল নহ'লে বি চাইট্ৰাছ খান এইটো সান হাৰ্ভেষ্ট কৰিবলৈ আছে বুলিতো শ্বেক এণ্ড কেচ মেচিন এইটো চলাবলৈ লাগে আমি খান মেংগো এইটোতো হ'লে বেছিভাগটো হ'লেতো নিজৰ হাত পৰা নহ'লে বি মেংগো হাৰ্ভেষ্টাৰ এইটো লৈ কিনে চলা ছিঙি থাকে কলটো হ'লেতো তাৰ লগা বাঞ্চটো হ'লেতো 30 centimeters ঘাঁহ এইটো চাই কিনে কাটি লৈ চাইট্ৰাছ গোৱা গ্ৰেপছ লিচি এইটো সানটো হ'লেতো ক্লিপাৰ লৈ কিনে কাটি লৈ পাপায়াটো হ'লেতো তাৰ লগা টেঙা ফুল এইটোতো টুইষ্ট কৰি কিনে ভাঙি লয় আনাৰস খানটো হ'লেতো তাৰ লগা ষ্টক 2 centimeters এইটো চাই কিনে ছিঙি লৈ আমলা খানটো হ'লেতো মোখান লম্বা পুল এইটো লৈ কিনে মাথাতে নেটিং বেগ এইটো বান্ধি কিনে ৰাখি কিনে মোখান ছিঙি থাকে ডেট এইটোতো হ'লেতো তাৰ লগা পুৰা ক্লাষ্টাৰ এইটোতো হ'লে কাটি কিনে মোখান হাৰ্ভেষ্ট কৰে আৰু জেক ফ্ৰুট কঁঠাল এইটোতো হ'লেতো তাৰ লগা ঘাঁহ 8 to 10 centimeters এইটো হিচাপ চাই কিনে মোখান কাটি লয় পমোগ্ৰেনেটটো হ'লেতো তাৰ লগা টেঙা ফুল এইটোতো হ'লেতো অলপ উঠাই দি কিনে তাৰ লগা ঘাঁহটো হ'লেতো মোখান লাফৰ ফিংগাৰ পৰা আস্তে পৰা ভাঙি কিনে ছিঙিবলৈ লাগে ড্ৰাই ফ্ৰুট আলমণ্ড আৰু ৱালনাট নিচিনা খানটো হ'লেতো ঘাঁহটো হিলাই দি কিনে মোখান হাৰ্ভেষ্ট কৰি থাকে শাক চব্জি এইটো সানটো যাই কিনে পাতা সানটো হ'লেতো আমি খান নিজৰ হাত পৰা হ'লে বি ছিঙিব পাৰে আলু নিচিনা ৰুট টবৰ মলা নিচিনা পিঁয়াজ এইটো সানটো হ'লে খুন্দি কিনে ওলাবলৈ লাগে আৰু টমাটৰ আৰু মৰ্চা সানটো হ'লে আমি খান নিজৰ হাত পৰা এইটো সানটো ছিঙিব পাৰে ব্ৰিঞ্জলটো হ'লেতো তাৰ লগা ষ্টক এইটোতো হ'লেতো কাটি কিনে ছিঙিবলৈ লাগে আৰু কলিফ্লাৱাৰ ফুলকবি আৰু কবি সানটো হ'লেতো তাৰ লগা ষ্টেম কাটি কিনে ওলায় এতিয়া অহাকালি 5 days কাৰণে জিনী বতৰ আৰু ৱোখা ডিষ্ট্ৰিক্ট নিমিতে এগ্ৰমেণ্ট এডভাইজৰী বুলেটিন কৰি দিয়া আছে এতিয়া আমি খান খেতি বাৰী কৰিয়া মানুহখান হ'লেবে এতিয়া ধান লা খেতি কৰিয়া চুৰু হোৱা লা চমুয়া হোৱা আছে এইটো নিমিতে মোখান বীজন খানটো হ'লেতো যাই কিনে ৰিলায়েবল চ'ৰ্চ বিশ্বাস কৰিব পাৰা ভাল কোৱালিটি লা বীজন এইটো খান ল'বলৈ লাগে আৰু এইটো জাতি খানটো ভালুন 3 ভালুন 4 ভালুন 5 এইটো খান লগাইছোঁ হ'লে ভাল আছে গ্ৰীণ গ্ৰাম খানটো হ'লে প্ৰতাপ এইটো জাতি ল'বলৈ লাগে আৰু মুকাইটো হ'লেতো RCM 76 কম্পজিট ভেৰাইটি HQPM 5 আৰু HQPM 2 হাইব্ৰিড এইটো খান লগাইছোঁ হ'লে ভাল আছে আৰু চিচামি খানটো হ'লেতো CUMS 17 আৰু প্ৰাচী এইটো জাতি খান চাই কিনে লগাইলে ভাল আছে আৰু এতিয়া খেতি খান্দে লাইট ট্ৰেপছ আৰু ফেৰমন ট্ৰেপছ এইটো খান লগাই দিবলৈ লাগে এইটো খান লগাৰ পৰা পাক পোকা এইটো সাংগে ৰখাই দিব পাৰে সদায় খেতিটো হ'লেতো চাফা ইনিয়া ৰাখি থাকিবলৈ লাগে আৰু এতিয়া মুকাইলা খেতি বাৰী কৰিয়া মানুহখান হ'লেবি ফল আৰ্মি ৱৰ্ম এইটো বেছি ওলাই থাকে এইটো নিমিতে ফেৰমেন ট্ৰেপ এইটোতো খেতিতে লগাই দিছোঁ হ'লেতো ভাল

학교 전화에 대해서 কে 10 বাজি পাছত পৰা আপোনালোকে এফ এম ৰেইনব' ৰিলে প্ৰগ্ৰেম দিয়া শুনিব আৰু আমি খান আকৌ লগ কৰা হ'ব আহিয়া কালি ফুজিৰ 6 বাজি কিন্তু এতিয়া সময়তে আমি খান প্ৰগ্ৰেম শেষ কৰিবৰ কাৰণে আনি দি আছে নেহা কটকৰ লগা ৱাজতে ফিল্ম ৱাজা তুম হ'

ওয়াজা তুমহু ফিল্মত আপনালোকে নেহা কটকৰ লগা বাস্তু গীত দিয়া লগত আকাশবাণী এফ এম ট্ৰাইকোপন 110 মেগাহৰ্টজ প্ৰায় হিন্দী ফিল্ম গান প্ৰগ্ৰেম আজিৰ কাৰণে ইয়াত প্ৰচেছ কৰি দি আছে। শুনি থকা সববিলাক গুড নাইট।